লৈ কাহা কহানি গাঁও বেছি মা ভেটুবায় চিনমা চিনমা লৈ আজুক দিন মা গাঁও বেছি মা ভেটুবায় খেতাইলাই ৰপ্নি হৈ না চুপু চুপু লৈ আলি মা মুগি মা